0: किसान खाद्य काम न जाला तंख बु हम चाहिँ खैमेनी विशेष काको आउँछ आउँछ
1: भाइ मा कालिनी दुवाई हेगाबा नुगराई
2: हे
1: हिन्दी अब बड ताबु नुगै चुक्छ नै खातिर बाइक रसिदि
2: ओ इङ इङकोटि न खाते तनसुका दोगा चोरा टिसा जों थालाय थाग्रा हिन्दी दावसाय
1: आनि आला था बेंग थाका
2: ए ए ए बिना आला था न कैसे पजे इ कोन उ न क दगलाम गन संसै तनले नो
1: सि बोंक सोग जों हिन्दी हिन्दी हिन्दी
2: हिन्दी हिन्दी
0: हिंदी माय खुइमा सिंगलिया आं माय खुना थांगा दो डाक्टर फेदि
1: हिंदी
3: मंगरी बेरा न त
4: ए ताम खरि यस गया ताबुं खरन खाना बला
1: साब्रो ओ ताम साबुन रो मिला थको तम को तो सत्ती ले ज
4: निर नोकरी जा
1: नो नो ताम ब
3: निरं दि दिया र ता फेदम न
0: ताम नि बुर थांगे नि
4: नंखर दि हिंदी
0: जतने
1: सगुन थर दंग
2: जतन फैबे नामला
5: जतन खुलमायदाम नरक थुमायबा नेंग्रा सिदी
6: खुलमका दास चौधरी हमारा बाबारा खुलमाय ককাই আনি সাইচুনি কলে কগিয়া কামি খুংসনি কক ন তাবু আংন মানজা তংখাবা আংন বড় মাথুমকা সাদি হিঞ্জা কাবা সাউনি খুনার সুয়ান ককাই সিনি কামি কতর মুংকুরি ভির খামজু ফাইদ্রমি সিমি নক থগুই হামি আসায়া কাকলাইয়া আবুনি বিশিং আনি নগন জাগলা খুখা নখা তালদ কানা নাখ্যা উসগাংসে কাশিং গতর মাবাই সারি পাই চারে রক বাসা বাই দ্রব আবো সৈমিয়া খাই আনি নং কোনাও সুমিছি তং ভাই যৌকা হাই হিমালে আচুং সিমি খাই ন চিন আবো কিউ কবা বংসে লেঙ্গেজ থাংদি তং তুই তাবো লিলি থংরাক লাই যা হাই নি বাগি ন সসুগলি আঙ্গৈ তিনি কথুমি সঙ্গাই না হনই আংমার মাই আনি কো আসুন না দাসগ্রি
5: ন হাই কে নিনি কক পাইখা ফেডা
6: এ আন কো আসুন দাসগ্রি
1: ইয়ং চৌধুরী আং কেহেস কক ছাই দে মান ন
5: তংরা দেই তাবং নিহিরক সে সাগরা থ দ গাই বৃমা সালাসা
0: খুলম কাবা